0: আমার জড়েগা নাই যে
1: ওজি কমেডিয়ান ওজি ভাইজান মাহমুদ স্পেশাল চারু কে সাথ অন পুরানি জিন্স ওনলি অন মির্চি
0: আমার পাকড়া কা রাখেগা যে
2: হিন্দি ফিল্মোঁ কে লেজেন্ডারি কমেডিয়ান মাহমুদ সাহেব মির্চি সুন রহে আপ পুরানি জিন্স পর মে হু চারু আপকে সাথ দি ওজি ভাইজান জি উনকো ভাইজান কাহা জাতা থা আর ও আপনি ফিল্মো কে জরিয়ে অডিয়েন্স কো তো হাসাতে থে শুটিং কে ওয়াক্ত আপনি কো স্টারস কো ভি বহুত হাসাতে থে সুনিয়ে এক টিভি কমেডি শো মে জিতেন্দ্র সাহেব নে মাহমুদ জি কে বারে মে কিয়া ইনসিডেন্ট শেয়ার কিয়া থা
3: মেরা এক্সপিরিয়েন্স তো এসা হ্যায় কে ভাইজান হি ওয়াজ আ জিনিয়াস হি ওয়াজ ট্রেমেন্ডাস আবি এক শট মে মে আর অরুণা ইরানি এসে খড়ে হ্যায় আর পিছে দরওয়াজা হ্যায় साइड में मुझे हंसना है मुझे हंसी नहीं आ रही मैं बहुत कोशिश कर रहा हूँ डायलॉग बोलते बोलते फिर हंसना नहीं हंसी आ रही मैं क्या करूँ सोचो तुम भाईजान आए तू एक काम कर जब तेरा हंसने का सब शॉट आएगा ना बात करते करते तू दरवाजे पे देखना मेरे को देखना बस तो मैं अरुणा के साथ ऐसे डायलॉग बोलते बोलते देखा भाईजान पैंट उतार के खड़े
2: पैंट उतार के कौन खड़ा हो जाता है भाई बिल्कुल सही लफ्ज इस्तेमाल किया है जितेंद्र जी ने महमूद जी के लिए ही वॉज ट्रिमेंडस टू मच आई थिंक पुरानी जीन्स पर मैं हूँ चारू आपके साथ आप सुन रहे हैं मिर्ची